মূৰৰ দক উদাহ তাৰ গোবৰ ৰক্ত ৰামে চোট কাপোৰ আৰাক এঙন কপৰাঙে নি অক্সিডা